लेडी संजना की आवाज में आपने सुना कि ओ प्रीतम प्यारे तू कहाँ बसत है, नया हम तो रहेगा आमसदा में, तू रहेगा रोटरडम में, दनहाक में, या तो ग्रोनिंगेन में, या तो लिम्बर्ग में, वानो में, देन बॉस में रहे, तू चाहे जहाँ पर है तू सुन है उजाला रेडियो, और क्योंकि ई वीकेंड आवे के परी पूरा परिवार के साथ किन 1 meter gratis अंदर जा सके। एक गजिन खातिन एवेनमेंट है उजालास ब्रासा मिलाफेस इन जीआई फैन सेंटर इन देन हाग, पार्किंग मोलगेड सात एन ये बैन इट लेक बीने, दिस पानी वाने के डरना है, बरसात के डरना है, एन En als het te warm zou zijn, dan hoef je daar ook geen zorgen om te maken. Want je bent gewoon binnen met ons, ROHI GI Event Center Den Haag Scheremeer. En koop je tickets online via brazafest.nl. Hamlok sap kun je de barayake draaien, toch? Als er mensen zijn die zeggen, nee, ham barayake naar draaien. Hoornaars, sap se barka baraya hai, zeg maar. Baraya meestal na barka naar hai, maar itani barka hai ga, or mota hai ga. Hoornaars duiken steeds vaker op in Nederland. Oh, is dat zomaar na steken, Kerritja? Zomaar na, ja, hoe zeg je steken? Nou ja, ze steken niet zomaar. Als je dicht bij hun nest komt, dan, ja, dan worden ze wel een beetje agressief. Als je door hoornaars wordt aangevallen, moet je niet te lang blijven staan, hè? Want jablik toen wat petrara je toch ik haap hokiga, dan blijven ze steken. Dan moet je gewoon hard, keihard wegrennen. Nou ja, baraya gaat in de hambi bhaktisha. En je kan hè. Ja. Tira, kusal.